ट्यून कच्चन म्यूजिकल योर 100.4 आकाशवाणी एफएम रे इन बुकाटक दिल से दिल तक रे रेडियो हम सब सागर अच्छी आपन को सहित आरंभ करचु प्रोग्राम मो देश फ्रेंड्स जिंग देश रो माटरी संस्कार रे सुगंध रहिची जिंग देश रे अतिथि देव भव केवल कथा नहीं गोटे परंपरा से देश होची आमो भारत वर्ष ভারতীয় সংস্কৃতির সবুঠ বড় শক্তি হচ্ছে সম্মান সহনশীলতা ও একতা এখানে সকাল আরম্ভ হুয়ে প্রণাম বড় মান আশীর্বাদ পরিবার ভাল পাই মো দেশে আজ আমি কথা হওয়া ভারতীয় সংস্কৃতি আরম্পরা সম্পর্কের কিন্তু তা পূর্ব শুনে নেওয়া এই বিউটিফুল ট্র্যাকটি স্টেডিয়াম